जिने मेनू मार सुतिया। या हेलक गाना, हेलक पंजाबी फ्लेवर। या इज द स्टेम फॉर जेसी बी, ज्योतिका तंगरी एंड मुमसी स्ट्रेंजर आउट द फिल्म जवानी जानेमन। या मेट ऑन द अंदर सैफ अली खान इन द हाउफ्रॉल। Waar je ook heen gaat, waar je ook bent, neem Ujala Radio met je mee, zou ik zeggen. Ja, dan kunnen we samen lekker genieten van de heerlijke hits, de heerlijke Ghana. En zo beleven we natuurlijk een hele mooie dag samen, toch? Uit de film Kabir Singh is dit de stem van Arman Malik.

या सत्यम माता दिन आवे है गया छा Ja, en dan gaan we nog een keer proberen. Satyam Mata Din.